0: 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: শ্ৰোতাও আহি আপোনাৰ ৱোমেন চেণ্ট্ৰিক ফিল্ম ছং কাৰ্যক্ৰম।

পৰিয়ালৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: শ্ৰোতাও আই আপ শুনতে হে আপ সবী কা পচন্দিদা কাৰ্যক্ৰম শুরু কা ৰংগোলি। আজ কে শুরু কা ৰংগোলি মে হম লেকৰ আয়ে হে হিন্দী ফিল্মি জগত কে জানে মানে গায়ক কলাকাৰ সুৰেশ ৱাটকৰ কে গায়ে কুছ বেহতৰীন ফিল্মি নগমে। আয়ে শুনতে হে শুরু কা ৰংগোলি কাৰ্যক্ৰম।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নেপালৰ আকস্মিক বানত কমেও 160 জন লোকৰ মৃত্যু, 133 গৰাকী ভাৰতীয় নাগৰিকসহ 750 জন সন্ধানহীন, ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজনীয় পুঁজি আবণ্টনৰ আশ্বাস, গুৱাহাটী দিল্লী সংযোগী ৰেলপথছোৱা 4টা লাইনযুক্ত ৰেলপথলৈ উন্নীত কৰা হ'ব বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ঘোষণা, ৰাজ্যৰ উন্নয়নমূলক পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি, আৰু কলম্বো টেষ্টৰ আজি অন্তিম দিনা শ্ৰীলংকাৰ 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 229 ৰাণৰ পৰা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ। নেপালত কালি হোৱা আকস্মিক আৰু ভয়াৱহ বানৰ ফলত কমেও 160 জন লোকৰ মৃত্যু হোৱাৰ লগতে 133 গৰাকী ভাৰতীয় নাগৰিকসহ 750 জন সন্ধানহীন হৈ আছে। সন্ধানহীন হোৱা ভাৰতীয়সকলৰ ভিতৰত 50 গৰাকী কৈলাশ মানসৰোবৰ যাত্ৰাৰ তীৰ্থযাত্ৰী আছিল। তিব্বতত উৎপত্তি হোৱা এই প্ৰলয়ংকাৰী বানে নিমিষতে বহু গাঁও আৰু নগৰ বুৰাই পেলোৱাৰ লগতে পথ, দলং তথা জলবিদ্যুৎ প্ৰকল্পক সহায় লৈ যায়। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে দেশখনৰ সংসদত প্ৰকাশ কৰা মতে স্থানীয় সময় অনুসৰি কালি পুৱা 8:37 তিব্বতত হোৱা ভূমিকম্পৰ 3 মিনিটমানৰ পাছতে আকস্মিক বানে অঞ্চলটোত ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰে। ভূমিকম্পৰ ফলত হিমবাহৰ বিস্ফোৰণ ঘটি বানৰ সৃষ্টি হোৱা বুলিও আশংকা কৰা হৈছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰা মতে নেপাল তিব্বত সীমান্তৱৰ্তী লেণ্ডে নদীত শিল খহি পৰি নদীখনৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে বৃদ্ধি

0: তাৰ বাবে ৰছুৱা জিলাৰ সীমান্তৱৰ্তী চহৰ টাইমূৰৰ ভোটে কোচিৰ পৰা ত্ৰিশুলী নৈৰ পানী ভয়াৱহভাৱে বৃদ্ধি পায়। ইয়াৰ পাছতে ৰাজধানী কাঠমাণ্ডুৰ পৰা 200 কিলোমিটাৰ সামৰি নৈপৰীয়া নোৱাকোট, চিটোৱান, গোৰ্খা, কানাহু আৰু পূব নোৱালপাৰাচী অঞ্চল প্লাৱিত হৈ পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে ফোনযোগে কথা পাতি এই দুৰ্যোগৰ পৰিস্থিতিত সম্ভৱপৰ সকলো সাহায্য আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। শ্ৰীশ্বাহে প্ৰধানমন্ত্ৰীক এই সহায় আৰু আন্তৰিকতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে দেশখনলৈ সাহায্য হিচাপে 10 টন সামগ্ৰী, অত্যাৱশ্যকীয় ঔষধ, অস্থায়ী আশ্ৰয়স্থলী, কম্বল, অনাময় সা সঁজুলি আৰু সৌৰচাকি প্ৰেৰণ কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰত নেপালৰ সৈতে আছে। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসেও ভাৰতীয় নাগৰিকসকললৈ সাহায্য আৰু তথ্যৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। বিশ্ববেংকে এই জৰুৰীকালীন পৰিস্থিতিত বিত্তীয় সাহায্য আৰু উদ্ধাৰ তথা পুনৰ নিৰ্মাণৰ বাবে 25 বিলিয়ন নেপালী টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বান বিধ্বস্ত এলেকাৰ পুনৰ উন্নয়ন, বান ক্ষতিগ্ৰস্ত প্ৰায় 80,000 লোকক সহায় কৰাৰ বাবে 1,000 কোটি টকাৰ সাহায্য বিচাৰি ৰাজ্য চৰকাৰে দাখিল কৰা প্ৰস্তাৱৰ বিষয়ে চিন্তা চৰ্চা কৰাৰ আশ্বাস দিছে। দিল্লী ভৱনত কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বান প্ৰভাৱিত লোকৰ পুনৰ সংস্থাপনৰ বাবে 1,000 কোটি টকাৰ প্ৰয়োজন হ'ব। ডঃ শৰ্মাই কয় যে বান ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে প্ৰয়োজনীয় পুঁজি গৃহ মন্ত্ৰালয়ে আবণ্টন দিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ধনৰাশি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে হোৱা আলোচনাত বান বিধ্বস্ত পথৰ মেৰামতি আৰু বানৰ সময়ত মথাউৰি সদৃশ হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ অংশসমূহত কালভাৰ্টৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰাৰ লগতে অহা নৱেম্বৰত নতুন দিল্লীত আয়োজন কৰিবলগীয়া বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জয়ন্তীৰ সামৰণি অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে বুলি প্ৰকাশ কৰে। একেদৰে কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা আলোচনাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 4 লাখ গৃহ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে 2 লাখ অতিৰিক্ত গৃহ আবণ্টনৰ প্ৰতিশ্ৰুতি দিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে হোৱা সাক্ষাৎ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে এই বৈঠকত কেইবাটাও বিত্তীয় সমস্যাক লৈ আলোচনা কৰা হয়। মেঘালয়ৰ শেহতীয়া ঘটনাক্ৰমক লৈ মন্তব্য কৰি ডঃ শৰ্মাই কয় যে পেট্ৰিচিয়া মুখিমৰ দৰে বুদ্ধিজীৱীয়ে অসমৰ পৰ্যটকৰ বিৰুদ্ধে লেখামেলা কৰে যদিও ৰাজ্যখনৰ একাংশ লোকে অসমীয়াক ভাল পায়। তেওঁ কয় যে শ্বিলং এসময়ত অসমৰে ৰাজধানী আছিল, সেয়ে অসমৰ জনসাধাৰণেও শ্বিলঙলৈ যাবলৈ ভাল পায়।
1: মেঘালয়ত একাংশ মানুহ আছে যে অসমৰ পৰ্যটকসকল তালৈকে যোৱাত বহুত বেছি ভাল না আৰু পেট্ৰিচিয়া মুখিমৰ দৰে সকল ইণ্টেলেকচুৱেল বুলি ক'ব লাগিব যে কি অসমত মানুহে যথেষ্ট আদৰ সন্মান কৰে, তেওঁলোকেই অসমৰ পৰ্যটকৰ বিৰুদ্ধে লিখালিখি কৰে আৰু বহুত ক্ষেত্ৰত মানুহক ইনচাইটো কৰে। কিন্তু তাৰ বিপৰীতে আৰু এচাম মানুহ আছে যোনে অসমীয়া মানুহক ভাল পায়, অসমীয়া মানুহক আদৰি লয়। গতিকে এই ক্ষেত্ৰত মই ভাবো এটা ফিকচন। মেঘালয়তে 2 ধৰণৰ মানুহ আছে, পেট্ৰিচিয়া মুখিমৰ কথা কলো আৰু আনফালে অসমক ভাল পোৱাও বহুত মানুহ আছে, গতিকে এটা কন্ট্ৰাডিকশ্যন আছে, তাৰ কাৰণে মাজে মাজে সংঘাত চলি থাকে।
0: শেহতীয়া পৰিস্থিতিৰ পাছত বিষয়টো অন্য ধৰণে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে আৰু অসমৰ হাফলং, উমৰাংছু, কাৰ্বি আংলঙৰ দৰে ঠাইসমূহ উন্নয়ন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। উমৰাংছু আৰু মাজুলীৰ প্ৰস্তাৱিত বিমান বন্দৰ বৰ্তমান চৰকাৰৰ দিনতে সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উমৰাংছুৱে শীঘ্ৰে পৰ্যটনৰ দিশৰ শ্বিলঙৰ সৈতে ফেৰ মাৰিব পাৰিব। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ ল'ব বুলিও ডঃ শৰ্মাই ঘোষণা কৰে। ৰাজ্য চৰকাৰে মাদক দ্ৰব্যমুক্ত অসমৰ সংকল্প লৈছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে কাম কৰি থকা হৈছে। তেওঁ কয় যে এই ক্ষেত্ৰত ভালেমান নতুন দিশ পোহৰলৈ আহিছে আৰু সেইসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান তীব্ৰতৰ কৰিবলৈ চৰকাৰে পণ লৈছে।
1: যোৱা 1 মাহত যথেষ্ট ড্ৰাগ ধৰিছে, বিশেষকৈ গুৱাহাটীতে আমি এটা কনচাইনমেণ্ট ধৰিছো প্ৰায় 80 কোটি টকাৰ, যিটো পাঞ্জাৱত যোৱাৰ কাৰণে ৰেডি হৈ আছিল। প্ৰতিদিনে আমি ড্ৰাগছ ধৰি আছো, কিন্তু এইটো বহুত ডাঙৰ এটা মিনান জয়, কাৰণ মই সিদিনাখন গুৱাহাটীতো কৈ আছিলো 10 জনে মিলি ইমান ইমান পকেটত লৈ ললেই 10 কোটি টকা ওলাই গল। কিন্তু এটা আমালৈকে বেয়া খবৰ আছে, ইমান দিন মৰেদি ড্ৰাগছ আহি আছিলে, এতিয়া নতুনকৈ চাংলাং মায়ানমাৰৰ পৰা চাংলাং, চাংলাঙৰ পৰা তিনিচুকীয়া হৈ আৰু এটা নতুন কৰিডৰ এটা আৰম্ভ হৈছে। কিন্তু যোৱা কিছুদিনত আমি তিনিচুকীয়াত ড্ৰাগছ ধৰিছো আৰু পেডলাৰ বিলাকে আমাক কোৱা মতে চাংলাং হৈ পেলাই তেওঁলোক আহিছে অৰুণাচল দি। এইটো এটা ডেফিনেটলি নতুন ড্ৰাগছ ৰুট হৈছে, যিটো আমাৰ উজনি অসমৰ কাৰণে এটা খুব অমংগলৰ চিন এটা।

0: আগ্ৰহী আই আনিছে।
1: শিৱসাগৰত বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে এই ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিয়া হৈছে। যদি হত্যা কৰা হৈছে তেন্তে নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ কয়। দেশৰ ৰাজধানী দিল্লীৰ সৈতে গুৱাহাটীক সংযোগ কৰা ৰেলপথছোৱা দ্বৈত ৰেলপথৰ পৰা চাৰিটা লাইনযুক্ত ৰেলপথলৈ উন্নীত কৰা হ'ব বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে কয় যে গুৱাহাটী দিল্লী সংযোগী ৰেলপথছোৱাকে ধৰি দেশৰ সাতটা অতিব্যস্ত ৰেলপথ চাৰিটা লেনযুক্ত ৰেলপথলৈ উন্নীত কৰা হ'ব। তেওঁ কয় যে এই সাতটা ৰেলপথৰ মুঠ দৈৰ্ঘ 11,000 কিলোমিটাৰ আৰু দেশৰ মুঠ ৰেলগাড়ীৰ 41% এই ৰেলপথছোৱাৰে চলাচল কৰে। তেওঁ গুৱাহাটী দিল্লীৰ মাজৰ পথছোৱাৰ বিতং প্ৰকল্প প্ৰতিবেদন DPR প্ৰস্তুত কৰি থকা হৈছে বুলিও জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰলাল খাট্টাৰক সাক্ষাৎ কৰে। তেওঁ বৈঠকত অসমৰ শক্তি স্বাৱলম্বিতা, গুৱাহাটীৰ বিদ্যুৎ আন্তঃগাঁথনি আৰু নগৰ উন্নয়নক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে দীঘলীয়া আলোচনাত মিলিত হয়। বিশেষকৈ অসমৰ দীৰ্ঘম্যাদী বিদ্যুৎ চাহিদা, কেন্দ্ৰীয় উৎপাদন কেন্দ্ৰৰ পৰা আবণ্টিত বিদ্যুতৰ সদ্ব্যৱহাৰ আৰু মাটিৰ তলেৰে কেবল স্থাপন কৰি গুৱাহাটীৰ বিতৰণ নেটৱৰ্ক সুদৃঢ়কৰণত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। দুয়োগৰাকী নেতাই লগতে গেছ আধাৰিত বিদ্যুৎ উৎপাদনৰ বাবে প্ৰাকৃতিক গেছৰ সদ্ব্যৱহাৰ আৰু মূল্য নিৰ্ধাৰণক লৈও মত বিনিময় কৰে। বৈঠকত শ্ৰীখাট্টাৰে অসমৰ উন্নয়নমূলক পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। আমিনগাঁও সাঁতোৰ প্ৰকল্পস্থিত ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰটো কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কালি কেন্দ্ৰটো পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ সকলো সুবিধা আৰু উদ্বোধনী প্ৰস্তুতিৰ বুজ লয়। কেন্দ্ৰটো পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: আমাৰ স্পৰ্টছ পাৰ্চন সকলৰ কাৰণে মুকলি কৰি দিয়া হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই 28 তাৰিখত এইটো অলৰেডি কৰিব ওলাইছে আৰু সেইদিনা অপেন হ'ব আৰু সেইদিনাৰ পৰা আন্তঃগাঁথনিটো বা সেইটো যিটো চুইমিঙৰ আমাৰ গোটেই ব্যৱস্থাটো আছে সেইটো চাইক আমাৰ স্পৰ্টছ অথৰিটি অফ আছাম আৰু চাইৰ মাজত MOU হয় সেইদিনাৰ পৰা চাইয়ে সেইটো ল'ব আৰু তেওঁলোকে ইয়াতে একাডেমীৰ নিচিনাকে চলাই থাকিব গোটেই। গতিকে আমাৰ যিমান আছে ইচ্ছুক অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীখিনি চুইমিং কোট ইয়াতে মানে দিব পাৰিব।
1: ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ অধীনৰ এই কেন্দ্ৰটো 1309 আসন বিশিষ্ট দৰ্শক বিথিকাৰে সমৃদ্ধ। প্ৰকল্পটোত 50 মিটাৰ দৈৰ্ঘৰ 9টা লেনযুক্ত মূল প্ৰতিযোগিতামূলক পুল আৰু 5 মিটাৰ গভীৰতাৰ 25×20 মিটাৰ জোখৰ এটা ড্ৰাইভিং পুখুৰী অন্তৰ্ভুক্ত হৈ আছে। কেন্দ্ৰটোত 30 গৰাকী এথলীটৰ প্ৰশিক্ষণৰ সুবিধা থাকিব। কাইলৈ উদ্বোধনী অনুষ্ঠানত অসম ক্ৰীড়া প্ৰাধিকৰণ, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বেডমিণ্টন সন্থাৰ লগত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হ'ব। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মেৰা যুৱ ভাৰত কাৰ্যসূচীৰ অধীনত আয়োজিত এই অনুষ্ঠান সমগ্ৰ দেশতে আয়োজন কৰা হ'ব। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ 2খনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ ল'ব। ডিব্ৰুগড়ত আজি আয়োজিত অনুষ্ঠানত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুটিয়া উপস্থিত থাকিব। দিনৰ 10:30 বজাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। চাংচাৰীৰ এইমছ, দক্ষিণ শালমৰা মানকাছৰ মহাবিদ্যালয় আৰু টিহু মহাবিদ্যালয়তো এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। BTCৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীয়ে কালি সন্ধিয়া তামোলপুৰৰ কুমাৰী কাটাস্থিত নিজা বাসগৃহত আত্মহনন কৰে। আমাৰ তামোলপুৰৰ সংবাদদাতাই বিশেষ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা মতে প্ৰয়াত নাৰ্জাৰী বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল। ঘটনাৰ পাছতে তামোলপুৰ আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পৰা 4 বাৰকৈ পৰিষদীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা নাৰ্জাৰীৰ বিয়োগত BTRৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণে শোক প্ৰকাশ কৰিছে। 2010 চনৰ উপ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে BPFৰ হৈ নিৰ্বাচিত হোৱা নাৰ্জাৰীয়ে একেৰাহে 3বাৰ BPFৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। 2025 চনত BTCৰ পৰিষদীয় নিৰ্বাচনত তেওঁ চতুৰ্থবাৰৰ বাবে BJPৰ হৈ জয়লাভ কৰিছিল। শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি 5ম দিনা 6টা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 229 ৰাণৰ পৰা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। শ্ৰীলংকা সম্প্ৰতি ভাৰততকৈ সামগ্ৰিকভাৱে 16 ৰাণত আগবাঢ়ি আছে। শ্ৰীলংকাই কালি 290 ৰাণত প্ৰথম ইনিংছ সামৰে আৰু ফল'অনৰ সন্মুখীন হয়। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণা আৰু মানৱ সুথাৰে 3টাকৈ উইকেট দখল কৰে। সাৰং জৈনে 2টা উইকেট লাভ কৰে। ইয়াৰ আগেয়ে ভাৰতে 9 উইকেটৰ বিনিময়ত 503 ৰাণত প্ৰথম ইনিংছ সমাপ্তিৰ কথা ঘোষণা কৰে। ভাৰত সম্প্ৰতি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত

0: দৈনিক বাতৰি কাকতসমূহত নেপালত হোৱা ভয়াৱহ আকস্মিক বান আৰু জনধনৰ লগতে আন্তঃগাঁথনিৰ ক্ষয়ক্ষতিৰ বাতৰিয়ে শিৰোনাম দখল কৰিছে। অসমীয়া প্ৰতিদিন, নিয়মীয়া বাৰ্তা, দি চেণ্টিনেল, আমাৰ অসম, দৈনিক অসম, দৈনিক জনমভূমি, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, দি আছাম ট্ৰিবিউন কাকতত নেপালৰ বিধ্বংসী বানৰ বাতৰিটোৱে মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। নেপালৰ বানৰ ফলত 133গৰাকী ভাৰতীয়সহ 300ধিক বিদেশী নাগৰিকৰ কোনো সুংসূত্ৰ নাই বুলি দৈনিক অসম কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। এই জলপ্ৰলয়ত এই মুহূৰ্তলৈ 160জন মৃত্যু আৰু 750জনৰো অধিক লোক নিৰুদ্দেশ হৈ আছে বুলি দি আছাম ট্ৰিবিউন কাকতে আনুষ্ঠানিক তথ্য সন্নিৱিষ্ট এটা বাতৰি প্ৰকাশ কৰিছে। চীন আৰু নেপালে বৰ্তমানো জলপ্ৰলয়ৰ কাৰণ নিৰ্ণয় কৰিব পৰা নাই বুলি দৈনিক জনমভূমি কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম গ্লেচিয়াৰ ভাগি নেপালত জলপ্ৰলয়, পৰ্যটকসহ শ শ লোকৰ মৃত্যুৰ আশংকা। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: ৰাজ্যৰ সাঁচিকাঠ খণ্ডৰ বহনক্ষম উন্নয়ন আৰু প্ৰসাৰৰ উদ্দেশ্যে গঠিত বহুবিভাগীয় কাৰ্যবাহিনীৰ প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক আৰু অংশীদাৰসকলৰ সৈতে দিনজোৰা মত বিনিময় সভা কালি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যৰ আনুমানিক 3 লাখ হেক্টৰ ভূমি সামৰি ৰোপণ কৰা সাঁচি গছৰ বিপুল সম্পদক মূলধন হিচাপে লৈ প্ৰসংস্কৰণ, মূল্য সংযোজন, বিপণন আৰু ৰপ্তানি সামৰি সুসংহত মূল্য শৃংখলা গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয়। সাঁচিকাঠৰ অংশীদাৰসকলৰ বৈঠকৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰী বিমল বৰাই সাঁচিকাঠক লৈ অসমৰ অৰ্থনীতি যাতে শক্তিশালী হৈ উঠে, এই ব্যৱসায় যাতে আইনসন্মতভাৱে গঢ় লয়, তাৰ বাবে আগবাঢ়ি আহিবলৈ আহান জনায়। তেওঁ কয় যে নীতি আন্তঃগাঁথনি উদ্যোগৰ মাধ্যমেৰে ৰূপায়িত কৰিলেহে সম্ভাৱনাৰ উত্তৰণ সম্ভৱ হৈ উঠে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। নেপালৰ আকস্মিক বানত কমেও 160জন লোকৰ মৃত্যু, 133গৰাকী ভাৰতীয় নাগৰিকসহ 750জন সন্ধানহীন। ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজনীয় পুঁজি আবণ্টনৰ আশ্বাস। গুৱাহাটী দিল্লী সংযোগী ৰেলপথছোৱা 4টা লাইনযুক্ত ৰেলপথলৈ উন্নীত কৰা হ'ব বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ঘোষণা। ৰাজ্যৰ উন্নয়নমূলক পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি। আৰু কলম্বো টেষ্টৰ আজি অন্তিম দিনা শ্ৰীলংকাৰ 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 229 ৰাণৰ পৰা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 পাছত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।
2: শ্ৰোতাও পুৱৰ আঞ্চলিক বাতৰি শুনি আকাশবাণী কি হাফলং কেন্দ্ৰ হে।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: শ্ৰোতাও আহি আৰম্ভ কৰোঁ স্থানীয় গীত কাৰ্যক্ৰম। সবচে পেলে শুনতে খেলমা কাৰ্যক্ৰম। আজ শুনতে কুছ খেলমা লোকগীত। আৱাজ হে দিল নানসান খেলমা আৰু উনকে সাথীও কে আৱাজ মে।
2: কাইলে কিন

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল একবিংশ শতিকাত ভাৰতত এটা আধুনিক ক্ৰীড়া পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ নেপালৰ বানত আবদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে ভাৰতৰ প্ৰচেষ্টা তীব্ৰতৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ মাজুলীত বিভিন্ন চিকিৎসালয়ৰ আন্তঃগাঁথনি পৰিদৰ্শন অসম পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযোগনামা দাখিল আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ কলম্বো টেষ্ট অমীমাংসিতভাৱে সমাপ্ত ভাৰতৰ শৃংখলা দখল নমস্কাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকাত ভাৰতত এটা আধুনিক ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰিছে তেওঁ কয় যে ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পৰা আধুনিক প্ৰশিক্ষণ কেন্দ্ৰলৈ সমগ্ৰ দেশতে এটা ক্ৰীড়া পৰিৱেশতন্ত্ৰ বিকশাই তোলা হ'ব য'ত প্ৰতিটো পৰ্যায়তে ক্ৰীড়া প্ৰতিভাসমূহে প্ৰয়োজনীয় সহায় সামৰ্থ লাভ কৰিব খেলো ইণ্ডিয়া সংবাদ কাৰ্যসূচীত ভিডিঅ' কনফাৰেন্সিং মাধ্যমেৰে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আজি এইদৰে উল্লেখ কৰে তেওঁ কয় যে ক্ৰীড়া কেৱল পদক বিজয়তে সীমাবদ্ধ নহয় বৰং ক্ৰীড়া হৈছে দেশক উন্নয়নৰ পথত আগুৱাই নিবলৈ ভাৰতৰ যুৱশক্তিক একত্ৰিত কৰা এটা বিশেষ মাধ্যম চৰকাৰে এই ক্ষেত্ৰত সকলো ধৰণৰ সহায় সাহায্য আগবঢ়াব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে
1: হামাৰী চৰকাৰ ভাৰত মে 21ৱীঁ সদী কা আধুনিক স্পৰ্টছ ইকোসিষ্টেম বনালে কে লিয়ে পুৰি তৰহ প্ৰতিবদ্ধ হে আজ স্পৰ্টছ ইউনিভাৰ্চিটি সে লেকৰ আধুনিক ট্রেনিং সেন্টার তক দেশ মে এক এসি ব্যবস্থা বনাই যা রহি হ্যায় জিসমে প্রতিভা কো পহচাননে সে লেকর উসে দুনিয়া কে মঞ্চ তক পৌঁছানে তক হর স্তর পর সহযোগ মিলে
0: দেশৰ অন্যান্য ঠাইৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে খেলো ইণ্ডিয়া সংবাদ কাৰ্যসূচী অনুষ্ঠিত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত বিকশিত ভাৰত যুৱ সংযোগ ক্ৰীড়া সংস্কৰণ শীৰ্ষক কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে অনুষ্ঠানত শ্ৰীসোণোৱালে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বৰ্তমান সময়ত ক্ৰীড়া উন্নত বৃত্তিও যে হ'ব পাৰে সেই বিষয়ে উল্লেখ কৰে
2: বিশ্বৰ বুকুত ভাৰতবৰ্ষক আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যি লক্ষ্য স্থিৰ কৰিছে আৰু সেই লক্ষ্যত উপনীত হ'বৰ বাবে নিশ্চিতভাৱে আমাৰ সমাজত থকা ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকল সকলো দিশতে পাৰ্গত হ'বই লাগিব

0: ক্রিয়া জগতখনক বিশেষকৈ সজীব আৰু অধিক সফল কৰি তুলিবৰ বাবে আৰু ইয়াত যিসকল খেলুৱৈ আছে খেলুৱৈসকলৰ হা সুবিধাৰ পৰা আৰম্ভ কৰি তেখেতসকলৰ যিবিলাক পৰীক্ষক আছে আৰু ইয়াৰ বাবে যিবিলাক স্পৰ্টছ ছায়েন্স স্পৰ্টছ মেডিচিনৰ পৰা আৰম্ভ কৰি ফুড ছাপ্লিমেণ্টৰ পৰা আৰম্ভ কৰি অৰ্থাৎ খেলুৱৈসকলৰ বাবে যি ৰাষ্ট্ৰৰ নীতিৰ প্ৰয়োজন পৰিকল্পনাৰ প্ৰয়োজন আৰু বিভিন্ন আঁচনিৰ প্ৰয়োজন এই সকলোবিলাক আজি শক্তিশালীভাৱে ভাৰতবৰ্ষৰ খেলুৱৈসকলে আজি অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছে ইয়াৰ মূল কাৰণটো হৈছে সা সুবিধা আৰু ইয়াৰ আন্তঃগাঁথনিৰ অৱস্থা
1: অনুষ্ঠানত অংশ লৈ ভাৰতৰ ফুটবল তাৰকা বাইচুং ভুটিয়াই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে মাই ভাৰত কেন্দ্ৰ নগাঁও আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ যৌথ উদ্যোগত নগাঁও জিলাৰ ননৈ মহাবিদ্যালয়ত আয়োজিত খেলো ইণ্ডিয়া কাৰ্যসূচীত 500+ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে শ্ৰীভূমি জিলাৰ পাথাৰকান্দি মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই অংশ লয় সাংসদগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণে যুৱ সমাজক ক্ৰীড়া শাৰীৰিক সক্ষমতা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হাতছিঙিমাৰী মহাবিদ্যালয়তো আজি এই কাৰ্যসূচী অনুষ্ঠিত হয় অনুষ্ঠানত জিলাখনৰ বিভিন্ন পৰ্যায়ৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰধানমন্ত্ৰীৰ ভাষণ মনোযোগেৰে শুনে তেওঁলোকে খেল ধেমালিৰ প্ৰতি অধিক আগ্ৰহী হোৱাৰ লগতে সুস্থ আৰু নিচামুক্ত সমাজ গঢ়াৰ বাবে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয় নেপালত আকস্মিক বানত আবদ্ধ হৈ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে ভাৰতে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে নতুন দিল্লীত আজি এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নেপালত থকা 288 ভাৰতীয় লোকৰ সৈতে এতিয়ালৈকে কোনো ধৰণৰ সংযোগ স্থাপন কৰিব পৰা হোৱা নাই ইয়াৰে 73 ভাৰতীয় ত্ৰিশুলী ওৱান শক্তি প্ৰকল্পত কৰ্মৰত আছিল শ্ৰীজয়ছৱালে কয় যে কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে প্ৰকল্প কৰ্তৃপক্ষৰ সৈতে এই লোকসকলৰ তথ্য সংগ্ৰহৰ বাবে অহৰহ সংযোগত আছে কৈলাশ মানসৰোবৰ যাত্ৰাৰ বাবে দুটা পৃথক গোটত যোৱা তামিলনাডুৰ মুঠ 86 লোক নেপালৰ ৰাছুৱা জিলাৰ তিমুৰেত থকা পশ্চিমবংগৰ 32 লোক আৰু কেৰালাৰ 33 লোকৰ এতিয়ালৈকে কোনো সন্ধান পোৱা নাই বুলি শ্ৰীজয়ছৱালে জানিবলৈ দিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈলাশ মানসৰোবৰলৈ যাত্ৰাৰ বাবে যোৱা তামিলনাডুৰ 21 লোকক উদ্ধাৰ কৰা হৈছে বুলি প্ৰকাশ কৰিছে মুখপাত্ৰগৰাকীয়ে কয় যে এতিয়াও আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলৰ সৈতে সংযোগ স্থাপন তথা তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ভাৰতীয় কৰ্তৃপক্ষই নেপালী কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগত আছে আৰু সম্ভৱপৰ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে শ্ৰীজয়ছৱালে কয় যে দেশখনত সম্প্ৰতি চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযানত সহযোগিতাৰ বাবে ভাৰতে 47 টনৰো অধিক তাৎক্ষণিক সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে চৰকাৰে 24 ঘণ্টাই কাৰ্যক্ষম হোৱাকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে বুলিও মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে তদুপৰি কাঠমাণ্ডু আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাসে 24 ঘণ্টাই উপলব্ধ হোৱাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে বুলি শ্ৰীজয়ছৱালে জানিবলৈ দিয়ে ইপিনে চীনৰ ফালে আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবেও বেইজিঙত থকা ভাৰতীয় দূতাবাসে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি শ্ৰীজয়ছৱালে প্ৰকাশ কৰে চীনৰ ফালে প্ৰায় 200 ভাৰতীয় লোক আবদ্ধ হৈ আছে বুলি উল্লেখ কৰি শ্ৰীজয়ছৱালে কয় যে ইয়াৰে 95 ডাৰ্চেনত আছে আৰু তেওঁলোকে বৰ্তমান চিলচা অভিমুখে ৰাওনা হৈছে গিলং চহৰৰ পৰা 4 জুথুলপুকৰ পৰা 13 লোকৰ লগতে 78 লোকে ছাগা চহৰ অভিমুখে ৰাওনা হৈছে শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা
2: স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে আজি পুৱা উজনি মাজুলীৰ শ্ৰীৰাম চাপৰিৰ 50 বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খন পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰি অভাৱ অভিযোগৰ বুজ লয় ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰে সত্ৰীয়া ঐতিহ্য আৰু মাজুলীৰ বৈষ্ণৱ সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন দিশ সন্দৰ্ভত মন্ত্ৰীগৰাকী অৱগত হয় উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে গড়মূৰত অৱস্থিত শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয় পৰিদৰ্শন কৰে চিকিৎসালয়খনত মন্ত্ৰীগৰাকীয়ে চিকিৎসাৰ মান আন্তঃগাঁথনি চিকিৎসক স্বাস্থ্যকৰ্মীৰ সেৱা আৰু ৰোগীসকলৰ বাবে থকা বিভিন্ন সুবিধাৰ বুজ লয় মন্ত্ৰী শ্ৰীসিংহালে ইয়াৰ পাছতে গড়মূৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত মাজুলী জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে এই সভাত জিলাখনৰ স্বাস্থ্যসেৱাৰ সামগ্ৰিক পৰিস্থিতি চিকিৎসা আন্তঃগাঁথনি আদিৰ বিষয়ে পৰ্যালোচনা কৰা হয় দিনটোৰ অন্তিম কাৰ্যসূচী হিচাপে মন্ত্ৰীগৰাকীয়ে গড়মূৰত থকা জিলা বিজেপিৰ কাৰ্যালয়ত

0: দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হয়। সাংসদ প্ৰদান বৰুৱাই আজি চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলাপথাৰত অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধীনত এটা নতুন ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে। ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টেলত 2,569 টকা নিৰ্ধাৰণ কৰি এই কেন্দ্ৰসমূহে ধান ক্ৰয় প্ৰক্ৰিয়া অধিক সুচল কৰি তুলিব বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। চলিত বৰ্ষত জিলাখনত 12,500 মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু চলিত মাহলৈকে এই লক্ষ্যৰ 40% পূৰণ হৈছে বুলি সাংসদগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে সমষ্টিটোৰ জলকীয়া খুঁটিত বিধায়ক জীৱন গগৈয়ে কৃষি ক্ষেত্ৰ অধিগ্ৰহণ কেন্দ্ৰ এটা উদ্বোধন কৰে। ধানৰ উচিত মূল্য সুনিশ্চিতকৰণ আৰু মধ্যভোগীৰ দৌৰাত্ম্য হ্ৰাস কৰি কৃষকসকলক এই কেন্দ্ৰসমূহে সঠিক মৰ্যাদা প্ৰদান কৰিব বুলি তেওঁ মন্তব্য কৰে। অসম পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰী গোচৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে আজি বিশেষ ন্যায়াধীশৰ আদালতত 8,000 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে। বক্ৰপথেৰে চাকৰি লোৱা অভিযোগত তদাৰকী কোষে নিগমৰ তদানীন্তন সঞ্চালক মনালিছা গোস্বামীসহ কেইবাগৰাকীও বিষয়াৰ বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰে। উল্লেখযোগ্য যে পৰ্যটন বিষয়া নিযুক্তিৰ নামত সংঘটিত অনিয়মৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে এটা গোচৰ ৰুজু কৰি 2025 চনৰ পৰা তদন্ত আৰম্ভ কৰিছিল। ইতিমধ্যে এই গোচৰৰ তদাৰকী কোষে কেইবাজনো বিষয়াক গ্ৰেপ্তাৰ কৰিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা 29 তাৰিখ শনিবাৰে নিশা 8:02 বান ক্ষতিগ্ৰস্ত অঞ্চলৰ জনসাধাৰণৰ মানসিক স্বাস্থ্য আৰু পৰামৰ্শ শীৰ্ষক এটি অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত মনোৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ জয়ন্ত দাস অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। নগাঁও জিলাৰ ঢিঙৰ ৰুলেন হাজৰিকা নামৰ এজন যুৱকে মুকুতা খেতিৰে স্বাৱলম্বী হোৱাৰ লগতে আন বহু লোকক উপাৰ্জনৰ বাট মুকলি কৰি ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা অনুসৰি এই যুৱকজনে ভুৱনেশ্বৰত চেণ্ট্ৰেল ইনষ্টিটিউট অব ফ্ৰেছ ৱাটাৰ একুৱাকালচাৰ বিষয়ত প্ৰশিক্ষণ লৈ নিজৰ গাঁৱৰ পুখুৰীতে মুকুতাৰ খেতি আৰম্ভ কৰে। প্ৰথম অৱস্থাত 60,000 টকা বিনিয়োগেৰে 15 মাহত 1,00,000ৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা যুৱকজনে পৰৱৰ্তী সময়ত বহু লোকক এই কৰ্মত নিয়োগ কৰি সংস্থাপনৰ বাট মুকলি কৰে। বৰ্তমান যুৱকজনে নগাঁও জিলাৰ ঢিং মহাবিদ্যালয়ত মুকুতা উৎপাদনৰ বাবে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দি আহিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰশিক্ষা সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত কাঠফলা উৎপাদন প্ৰযুক্তি বিষয়ক এমহীয়া হ্ৰস্বকালীন প্ৰশিক্ষণৰ আজি সামৰণি পৰে। বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত চৌহদত অনুষ্ঠিত এই সামৰণি অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰায় 37 গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ দিয়া হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ডঃ অনুপ কুমাৰ দাসে কাঠফুলাৰ চাহিদা আৰু জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰে। নিৰামিষভোজী লোকৰ মাজত কাঠফুলাৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰখনত নতুন সম্ভাৱনাৰ সৃষ্টি হোৱা বুলিও সঞ্চালকগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে কাঠফুলা উৎপাদনৰ জৰিয়তে যুৱ প্ৰজন্মই ভৱিষ্যতে নিজৰ জীৱিকা নিৰ্বাচিত কৰিব পাৰিব। এই ক্ষেত্ৰত এটা শক্তিশালী নেটৱৰ্ক গঢ়ি তোলা আৰু উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজনত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়। এতিয়া পৰৱৰ্তী বাতৰিখনক চিন্তি ৰাণী ডেকাৰ পৰা। কালি দেহাৱসান ঘটা বিটিচিৰ উপাধ্যক্ষ বিজিত গৌডা নাৰ্জাৰীৰ মৃত্যুত বিটিআৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণে শোক প্ৰকাশ কৰিছে। তামোলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত বিটিচিৰ উপাধ্যক্ষগৰাকীৰ নশ্বৰ দেহত আজি দলীয় সতীৰ্থসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, বিধায়ক ভিক্টৰ কুমাৰ দাসৰ লগতে অসংখ্য গুণমুগ্ধ উপস্থিত থাকে। সাংসদ শইকীয়াৰ প্ৰয়াত নাৰ্জাৰীৰ বিয়োগে ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনত অপূৰণীয় ক্ষতি কৰা বুলি মন্তব্য কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি সন্ধিয়া তামোলপুৰৰ কুমাৰীকাটাস্থিত নিজা বাসগৃহত বিটিচিৰ উপাধ্যক্ষগৰাকীয়ে আত্মহনন কৰে। 2010 চনৰ উপ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বি পি এফৰ হৈ নিৰ্বাচিত হোৱা নাৰ্জাৰীয়ে একেৰাহে 3 বাৰ বি পি এফৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। 2025 চনত বিটিচিৰ পৰিষদীয় নিৰ্বাচনত তেওঁ 4ৰ্থবাৰৰ বাবে বিজেপিৰ হৈ জয়লাভ কৰিছিল। কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত আজি এটা ডিষ্ট্ৰিক্ট আৰ্লি ইণ্টাৰভেনশ্যন চেণ্টাৰ উদ্বোধন কৰা হয়। শিশুৰ বিকাশজনিত আৰু অন্যান্য স্বাস্থ্য সম্পৰ্কীয় সমস্যাত আগতীয়া চিকিৎসা সেৱা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই কেন্দ্ৰটো মুকলি কৰা হৈছে। অনুষ্ঠানত উপস্থিত থাকি বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছত বসুমতাৰীয়ে এইদৰে কয়।
1: কোকৰাঝাৰ আৰ এন বি চিভিল হস্পিটেলত ডিষ্ট্ৰিক্ট আৰ্লি ইণ্টাৰভেনশ্যন চেণ্টাৰ খুলিছো। এই ডিষ্ট্ৰিক্ট আৰ্লি ইণ্টাৰভেনশ্যনৰ জৰিয়তে আমাৰ বহুতো পেচেণ্ট আমি এই হস্পিটেলত ট্ৰিটমেণ্ট কৰাৰ বাবে আমি ব্যৱস্থা লৈছোঁ। যেনেকৈ আমাৰ চকু, কাণ বা বিভিন্ন যিটো বেমাৰ হয় এই বেমাৰবোৰৰ

0: ট্রিটমেন্ট এটা ইয়াত আরম্ভ হব। শিশু জন্ম হওয়ার পিছত বেমার হয়, এই বেমার বিলাক এটা ট্রিটমেন্ট করিবর কারণে RBKSY যেটু আমার সেন্ট্রাল প্রোগ্রাম আছে, এই প্রোগ্রামের অধীনত আমি আজি এই সেন্টারখন খুলি পারিছো। ইন্টিগ্রেটেড এটা প্রোগ্রাম, ইয়াত আমার যেটু স্ক্রিনিং আর চিকিৎসা হব, যেটু চিকিৎসা হায়ার লেভেলত প্রয়োজন হব।
1: ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল অমীমাংসিতভাৱে সমাপ্ত হয়। আজি পঞ্চম তথা অন্তিম দিনা শ্ৰীলংকাই দ্বিতীয় ইনিংছত 9টা উইকেট হেৰুৱাই 429 ৰাণ সংগ্ৰহ কৰে। ভাৰতে দ্বিতীয়খন টেষ্টত প্ৰথমে বেট ধৰি 9 উইকেটৰ বিনিময়ত 503 ৰাণ কৰি ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। ইয়াৰ বিপৰীতে শ্ৰীলংকাই প্ৰথম ইনিংছত 290 ৰাণ সংগ্ৰহ কৰি ফল' অনৰ সন্মুখীন হয়। দলটোৱে দ্বিতীয় ইনিংছত সুস্থিৰ প্ৰদৰ্শনেৰে 9 উইকেটৰ বিনিময়ত 429 ৰাণ কৰি 216 ৰাণৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছতে দুয়োটা দলৰ অধিনায়কে ইনিংছ সমাপ্তিৰ বাবে সন্মতি প্ৰকাশ কৰে। দ্বিতীয়খন টেষ্ট ড্ৰ হোৱা সত্বেও শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলে 1-0 ব্যৱধানত দুখনীয়া শৃংখলাটো দখল কৰে। শ্ৰীলংকাৰ সোণাল দিনুচাক দুয়োটা ইনিংছত ক্ৰমে 103 আৰু 133 ৰাণ কৰাৰ বাবে প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইপিনে দুয়োখন টেষ্টত সৰ্বমুঠ 328 ৰাণ কৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে দেৱদত্ত পাড্ডিকালক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। একবিংশ শতিকাত ভাৰতত এটা আধুনিক ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। নেপালৰ বানত আবদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে ভাৰতৰ প্ৰচেষ্টা তীব্ৰতৰ। অসম পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কুশৰ অভিযোগনামা দাখিল। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ কলম্বো টেষ্ট অমীমাংসিতভাৱে সমাপ্ত, ভাৰতৰ শৃংখলা দখল।
2: आकाशवाणी के गुवाहाटी केंद्र से प्रसारित किए गए थे संध्यार आंचलिक बातोरी। ये आकाशवाणी का हाफलॉन्ग केंद्र है फ्रीक्वेंसी मॉड्यूलेशन 100.2 मेगाहर्ट्ज़ पर। दूसरी सभा के स्थानीय भाषाओं के कार्यक्रम हम सुन रहे थे। आइए इसको जारी रखते हुए अब सुनते हैं डिमासा कार्यक्रम, आधुनिक गीत लानी देका और साथियों के गाए।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: अब प्रस्तुत है स्थानीय भाषाओं के कार्यक्रमों के तहत कार्बी कार्यक्रम। भक्ति गीत हम सुनेंगे आज शैडोवेल हंसे और साथियों की आवाज़ों में।

0: আমাদ লোকপিয়ল আমাদ বিকাশ।
1: লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: আজি আৰম্ভণিতে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই শিতানটি আগবঢ়াইছোঁ। এই শিতানত আজি শুনক আদৰ্শ কৃষক প্ৰতাপ কলিতাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে শিক্ষামণি দত্তই।
0: নমস্কাৰ প্ৰতাপ কলিতা জী।
2: নমস্কাৰ। হয়,
0: আপোনাৰ গাঁওখনৰ নাম প্ৰথমে কওকচোন।
2: মোৰ গাঁওখন 1 নং বাগাওতা হাজো সমষ্টি।
0: হয়, আপুনি যিহেতু সমন্বিত কৃষি ব্যৱস্থাৰ লগত জড়িত, আপুনি কি কি খেতি কৰিছে এতিয়া?
2: মই এতিয়া বৰ্তমান মোৰ ধানৰ খেতি আছে, ফুলৰ খেতি আছে, নেমু টেঙাৰ বাগান আছে, আৰু আকৌ জিকাৰ বাগান আছে, ফলৰ বাগান আছে।
0: হয়, প্ৰথমতে আপুনি কি খেতিৰে আৰম্ভ কৰিছিল?
2: প্ৰথমতে মই মোটামুটি 30 বিঘা মাটি আৰম্ভ কৰিছোঁ মই।
0: হয়,
2: তাৰপিছত তাৰমানে সেই 30 বিঘাত পোনপ্ৰথমে মই তাৰমানে কলৰ বাগান খুলিছিলোঁ।
0: হয় হয়
2: হয়,
0: তাৰপিছত এতিয়া আপুনি
2: এতিয়া
0: চেগুন,
2: চেগুনৰ
0: শাল।
2: বাগান আছে, ধানৰ খেতি আছে,
0: হয়,
2: আপোনাৰ ফুলৰ খেতি চলি আছে।
0: চলি আছে।
2: হয়,
0: হয়
2: আৰু নেমু টেঙাৰ বাগান চলি আছে, ফলৰ
0: চলি।
2: বাগান চলি আছে,
0: হয়
2: জিকাৰ
0: হয়
2: আছে।
0: হয়
2: আৰু ইয়াৰ পাছতো মই এতিয়া ইতিমধ্যে সৰিয়হৰ কাৰণে মই মাটি হেৰি কৰিছোঁ, তাৰমানে সৰিয়হ কৰি মই আকৌ
0: প্ৰস্তুত কৰিছে।
2: প্ৰস্তুত কৰি থোৱা হৈছে মাটি, তাৰমানে বেলেগ বেলেগকৈ তাৰমানে এইবিলাকখন
0: হয়, আৰম্ভণিতে আপোনাৰ মূলধন কিমানমান
2: মূলধন মানে
0: খৰচ?
2: কলৰ বাগান প্ৰথম খোলাৰ লগে লগে মই 1 লাখ টকা খাটাইছিলোঁ মই
0: হয়
2: প্ৰথমতে তাৰমানে। তাৰপিছত আৰু সেই আৰম্ভণিৰ পৰাই মই তাৰমানে অলপ অলপকৈ উঠি আহি আছোঁ মই, সেইমতে মই খেতিবিলাক বাঢ়াই নিয়ে আছোঁ মই তোমাৰ।
0: এতিয়া আপোনাৰ বছৰি যিমানখিনি উৎপাদন হয়
2: হয়,
0: তাৰ পৰা মোটামুটি কিমানমান লাভ থাকে?
2: বছৰি মোটামুটি আপুনি 12 লাখ টকা তাৰমানে অনুমান
0: মোটামুটি আৰু।
2: মোটামুটি আৰু তাৰমানে।
0: হয় হয়, ঠিকে আছে, বৰ উৎসাহজনক কথাটো।
2: হয়
0: হয়, যিহেতু আপুনি সমন্বিত কৃষি
2: হয়
0: ব্যৱস্থাৰ লগত জড়িত,
2: হয়
0: বিভিন্ন ধৰণৰ খেতি কৰে,
2: হয়
0: গতিকে আপোনাৰ প্ৰশিক্ষণো সেইমতে বিভিন্ন ধৰণে বিভিন্ন খেতিৰ কাৰণে ল'ব লগা হয়নে?
2: বহুত প্ৰশিক্ষণ মই লৈছোঁ,
0: লৈছে,
2: বিভিন্ন
0: কওকচোন।
2: ধৰণে লৈছোঁ মই। মই কাইকুইচুকে ভিকেট
0: হয়
2: মই তাতে ফুলৰ খেতিৰ কাৰণে তাৰমানে আপোনাৰ প্ৰশিক্ষণ লৈছোঁ,
0: হয়
2: আৰু তাতে তাৰমানে আপোনাৰ এই নেমু টেঙাৰ কেনেকুৱা কি কৰিলে তাৰমানে বস্তুটো চাহিদাটো বেছি বাঢ়ি যাব
0: বাঢ়ি যায়।
2: তাতে তাৰমানে প্ৰশিক্ষণ লোৱা হৈছে
0: হয়
2: তাতে। আৰু হেৰি আপোনাৰ এই এখন বাগানৰ তলত, চেগুনৰ বাগানৰ তলত তাতে 3টা 4টা খেতি কৰিব পাৰি, সেনেকুৱাও প্ৰশিক্ষণ দিয়া হৈছে তাতে। সেইবিলাকো মই প্ৰশিক্ষণ লৈ আহিছোঁ তাতে, আনি সেই বাজেই মই তাৰমানে আৰম্ভ কৰিছোঁ এতিয়া। সেই মই কোনো হেৰি নোহোৱাকৈ, ক্ৰুটি নোহোৱাকৈ তাৰমানে চলি আছোঁ। মোৰ লগত 6-7টা পৰিয়াল চলি আছে ইতিমধ্যে। এগ্ৰিকালচাৰ এডুচাৰ আছে, এডুচাৰে সেইমতে দিয়া দিছে, সেইমতে মই কাম কৰিছোঁ।

0: বৰ্তমান আপুনি চৰকাৰী আঁচনি কিবা পাইছেনে?
1: চৰকাৰৰ আঁচনি মই পাইছোঁ।
0: হয়
1: বৰ্তমান মই চৰকাৰৰ পৰাই তাৰমানে চোলাৰ পানীৰ পাম্প,
0: হয়
1: বিনা পইচাত, তাৰমানে লাইনৰ খৰচ নাই,
0: হয়
1: সূৰ্যৰ তাপত তাৰমানে পানী মই এনি টাইম যতি যেনেকৈ লাগে মই পানী ব্যৱহাৰ কৰি আছোঁ,
0: হয়
1: সেইমতে পানী যোগান ধৰি আছোঁ খেতিবিলাকত।
0: হয়
1: কোনো মই অসুবিধা পোৱা নাই, চৰকাৰৰ পৰা
0: হয়
1: মই পাইছোঁ। আৰু ইতিমধ্যে মই চৰকাৰৰ পৰাই যিবিলাক জালুকৰ পুলি হওক,
0: হয়
1: বীজ হওক, সেইবিলাক মোক চৰকাৰৰ পৰা বহন কৰে।
0: দিছে
1: অঁ,
0: নহয়,
1: দিছে দিছে,
0: হয়
1: তেওঁলোকে মোক সেইবিলাক যোগান ধৰিছে।
0: হয়
1: ইতিমধ্যে মোক আৰু এটা পুলি হাউচ ইতিমধ্যে মোক দিছে, তাৰমানে মই আৰম্ভ
0: অঁ
1: কৰিছোঁ। তাৰমানে
0: হয়
1: পুলি হাউচ তাৰমানে কম খৰচত তাৰমানে কেনেকৈ কৰিব পাৰি, বেম্বু দি বাঁহে দি
0: হয়
1: মই আৰম্ভ কৰিছোঁ তাৰমানে ইতিমধ্যে।
0: কৰিছে।
1: হয়,
0: এইখিনি সুবিধা পাবৰ কাৰণে কেনেকৈ আগবাঢ়িছে আপুনি?
1: মই তাৰমানে আগবাঢ়ি মানে মোৰ যিটো তাৰমানে মোৰ নিজৰ হেৰিৰ দ্বাৰাই খেতিৰ হেৰি দেখি
0: হয়
1: ৰাইজে যেতিয়া তাৰমানে ছাৰহঁতক কৈছে,
0: হয়
1: তেতিয়া ছাৰহঁত নিজে আহিছে
0: অঁ
1: মোৰ ঘৰত আহিছে। আহি তেওঁলোকে নিজেই তাৰমানে মোক মাতি নিছে, নি পেলাই তেওঁলোকে মোক গোটেইখিনি সুবিধা তাৰমানে
0: হয় হয়
1: সেইমতে মোক মাতি নিছে, নি পেলাই তাৰমানে মোক তাৰমানে এইবিলাক
0: হয়
1: হেৰি কৰি দিছে। তাৰমানে
0: হয় হয় আৰু বেংকৰ পৰা লোন?
1: বেংকৰ পৰা মই লোন লৈছিলোঁ এবাৰ, তাৰমানে 25,000 টকা তাৰমানে এডুচাৰে যোগাযোগ কৰি পেলাই মোক
0: হয়
1: দিছিল,
0: হয়
1: 25,000 টকা লৈছিলোঁ। তাৰপিছত মই সেইটো ৰিকোভাৰী কৰিছোঁ। আজি এই খেতিৰ কাৰণে চৰকাৰে কিমান ধুনীয়া সুবিধা দিছে,
0: হয় হয়
1: নিজৰ মাটি থাকিলে সেইমতে তাৰমানে চৰকাৰে এইবাৰতো আকৌ বহুত সুবিধা দিছে, তাৰমানে আৰু দিব, তাৰমানে
0: দিব।
1: আগবাঢ়ি আহিছে তাৰমানে খেতিয়কৰ কাৰণে।
0: আপুনি খেতি বাতিত জৈৱিক সাৰ ব্যৱহাৰ কৰেনে ৰাসায়নিক সাৰো ব্যৱহাৰ কৰে?
1: মোৰ কিন্তু মই যিটো ঘৰুৱা সাৰ
0: হয়
1: টাংকি দুটা গাড়া বনাই লৈছোঁ, লৈ প্লাষ্টিকে দি বনাই লৈ
0: হয়
1: মই তাতে তাৰমানে জাবৰ জোঁথৰ পেলাই মোক এইটো ছাৰে দিয়া পৰামৰ্শ মতে মই ঘূৰি কেঁচু কিনি আনিছোঁ। কেঁচু কিনি আনি তাতে দিছোঁ, সেই যিবিলাক খাই পেলাই গোবৰবিলাক ওলাই তাৰমানে সেই যিটো সাৰ সেইটো এনেকুৱা তাৰমানে শক্তি তাৰমানে খেতিৰ কাৰণে নাই।
0: হয়
1: সেই সাৰবিলাক মই ব্যৱহাৰ কৰোঁ। আৰু মোৰ গৰু আছে, গৰুৰ যিটো গোবৰ এঠাইত দাম কৰি থৈ পেলাই যিটো তাৰমানে মৰি পেলাই তাৰমানে সেই সাৰটো দিয়াৰ পাছত বস্তুডাল এনেকুৱা শক্তি, আৰু সেই ফলটো খালে ৰাইজৰ কোনো ক্ষতি নহয়,
0: ক্ষতি নহয়,
1: কোনো বেমাৰ আজাৰৰ কাৰণে ডিফেক্ট নাই। মোৰ ঘৰত সেনেকুৱাই তাৰমানে সাৰ তৈয়াৰ কৰোঁ মই নিজে। আৰু মোৰ যিবিলাক মই তেল খাওঁ, সৰিয়হৰ তেল, যিবিলাক সৰিয়হৰ খলে আছে
0: হয়
1: সেইবিলাক গুড়া কৰি আনি মই খেতিবিলাকত ব্যৱহাৰ কৰোঁ। তেল সেই সৰিয়হটো যেতিয়া ব্যৱহাৰ কৰিম খেতিত,
0: হয়
1: সেই খেতিখিনিৰ এনেকুৱা শক্তি আহে তাৰমানে খেতিখিনি চাই ভাল লাগে।
0: বুজিছোঁ। সমন্বিত কৃষি ব্যৱস্থাৰ এইটো
1: হয়
0: এটা বৰ লাভজনক কথা নহয়
1: লাভজনক,
0: জানো,
1: আৰু
0: যে
1: লাভজনক
0: ইটোৰ লগত সিটো জড়িত হৈ
1: সেইটো
0: আছে।
1: জড়িত হৈ আছে।
0: হয়
1: ৰাইজে মোক বিচাৰি থাকে,
0: বিচাৰি,
1: মাৰ্কেট আছে ওচৰতে, 3খন
0: হয়
1: মাৰ্কেট আছে মোৰ,
0: হয়
1: লোকেল মাৰ্কেট আছে।
0: হয় হয়
1: সেই লোকেল মাৰ্কেটতে মই তাৰমানে সেইবিলাক বিকো,
0: বিক্ৰী কৰে,
1: বেপাৰীও যায় ঘৰৰ পৰাই লৈ আহে। আকৌ মোৰ ঘূৰি মাছ খোৱাটো কেতিয়াবা যেতিয়া বস্তুটো বেছি হৈ যায় মই ঘূৰি আকৌ মাছ খোৱা চব্জি মাৰ্কেট আছে তাতেও লৈ আহোঁ। আৰু মোৰ যিবিলাক ফুল আছে ফুলবিলাকো মই তাৰমানে মাছ খোৱা আমাৰ ফুলৰ মাৰ্কেট আছে তাতেই লৈ আহোঁ, তাতেই বিক্ৰী কৰোঁ মই সেইবিলাক।
0: মানে আপুনি স্থানীয় বজাৰখনেই ব্যৱহাৰ কৰে আপোনাৰ উৎপাদন বিক্ৰী কৰিবৰ
1: বিক্ৰী
0: কাৰণে?
1: কৰিবৰ কাৰণে তাৰমানে।
0: হয়। আৰু আপুনি ফুলৰ ব্যৱসায়টোৰ কথা অকণমান কওকচোন, বজাৰখনৰ বিষয়ে অকণমান কওক।
1: অঁ, বজাৰ, ফুলৰ বজাৰটো এতিয়া ধুনীয়া বজাৰ এতিয়া বৰ্তমান।
0: হয়
1: আমাৰ যিখন তাৰমানে মাছখোৱাৰ ফুলৰ মাৰ্কেট আছে তাতে মই ৰাতিপুৱাই তাৰমানে 3টা বজাতে আহিলোঁ, আহি ৰাতিপুৱা 6টা বজাত মোৰ বিকা শেষ।
0: হয়
1: বেপাৰী লৈ গ'ল, বেপাৰী তাৰ পৰাই ডিষ্ট্ৰিবিউচন কৰিব, যোনে জকি লৈ যায় এইটো লৈ গুচি যাব অসমৰ
0: বিভিন্ন
1: যোনো
0: ঠাইলৈ।
1: বিভিন্ন ঠাইলৈ। তাৰপৰাই এইটো ধুনীয়া আৰু তাৰমানে বিজনেছ, ফুলৰ বিজনেছটো এতিয়া বৰ্তমান ফুলৰ বিজনেছটো বহুত ভাল হৈছে,
0: ভাল,
1: ধুনীয়া ফুলৰ খেতিত। মই ইতিমধ্যে ফুল কৰি আছোঁ বৰ্তমান 1 বিঘা, আৰু 1 বিঘা তাৰমানে ইতিমধ্যে মই হাল বাই ক্লিয়াৰ কৰিছোঁ, আকৌ ফুল লগাম তাৰমানে।
0: হয়
1: আকৌ ঘূৰি ধান কাটিম, কাটি পেলাই তাতে আকৌ ফুল লগাম মানে। তাৰপিছত তাতে আমাৰ এই যিটো বেঙেনা, বেঙেনাৰ কাৰণে মই মাটি হাল বাইছোঁ,
0: হয় হয়
1: বেঙেনাৰ খেতি কৰিম।
0: মানে ধান খেতি আপুনি চপাব,
1: চপাই
0: চপাই তাত আকৌ ফুলৰ
1: আকৌ
0: খেতি কৰিব?
1: ফুলৰ খেতি নহয়, প্ৰথম কৰিম সৰিয়হ কৰিম, আৰু
0: সৰিয়হ কৰিব,
1: সৰিয়হ কৰিম, আৰু সৰিয়হ কৰি উঠি কৰি আকৌ তাৰমানে ফুলৰ খেতি লগাম। তাৰমানে এটা মাটিত 3টা 4টা খেতি কৰিব লাগে তাৰমানে, সেই চিষ্টেমত মই খেতিবিলাক কৰোঁ। তাৰমানে মাটিডোখৰ এনেই তাৰমানে পৰি থাকিব নেদাওঁ আৰু তাৰমানে
0: আমাৰ অসমত আচলতে এইটো এটা সমস্যা যে
1: অঁ
0: 12 মাহত এটা খেতি কৰি পেলাই কৃষকসকল বহি থাকে,
1: বহি থাকে নালাগে। মই সেনেকুৱা নহয় আৰু তাৰমানে,
0: হয়
1: মই তাৰমানে এটাৰ পৰা এটা খেতি তাৰমানে লগাই থাকোঁ
0: এইটো
1: তাৰমানে,
0: খুব যোগাত্মক বাৰ্তা।
1: হয় সেনেকুৱাকৈ মই লগাই থাকোঁ তাৰমানে।
0: হয় হয় আৰু ফুলৰ চাহিদা কোনবিলাক ফুলৰ এতিয়া বৰ্তমান
1: এতিয়া
0: বেছি?
1: বৰ্তমান আপোনাৰ এই ৰজনীগন্ধাৰ চাহিদা আছে, আমাৰ এই যিটো জবা ফুল বুলি কয় যে
0: হয়
1: নাৰ্জি ফুল।

0: আর জি বুলিও চাই যত ধুনিয়া এটা মার্কেটত আপনার কলকাতার পা আহে, আমার অসমর ফুলেদি তাৰমানে নুখুলে, কলকাতার পা সাপ্লাই আহে গাড়ী গাড়ী। কিন্তু আমার অসমর লড়াই এনে কিছুমান এনেকুৱা বেকার হয়ে আছে, তেওঁলোকে এইবিলাক মাটি পুড়ি আছে, মাটিত কৰিব লাগে,
1: কৰিব লাগে,
0: আগবাঢ়ি আহিব লাগে, তাৰমানে আজি এনেই ধুনিয়া পইচা লব লাগে মানুহ, তাৰমানে
1: চৰকাৰে সা সুবিধাখিনি
0: সা সুবিধাখিনি চৰকাৰে দিছে, কিন্তু গোটেইখিনি দিয়ে। আপোনাক যদি ফুলৰ বীজ লাগে তেওঁলোকে যোগান ধৰে।
1: ভৱিষ্যত আপোনাৰ কাৰ্যপন্থা কেনেকুৱা, আৰু নতুন খেতি কৰিব নেকি?
0: নতুন খেতি মানে মই করার ভাব আছে, মই এতিয়া বর্তমান ভাগে ভাগে যাব, নতুন মানে এইবিলাকৰ ফুলেরই বেলেগ বেলেগ বেলেগ বেলেগ ফুল আছে আৰু। এতিয়া ইতিমধ্যে জারবেরা ফুল মই অলপমান বীজ আনিছো, আনি পেলাই মই জগাই থৈছো। এতিয়া বর্তমান আপনার জারবেরা বলে কয় সেইটো, হয় সেইটো মই ইতিমধ্যে পুলি আমার সরকারে দিছে, সরকার উপায় গ্রহণ করেছে। মো
1: কোরপরা আপনি সংগ্রহ করেছে?
0: আমার এটু স্যার হাজো সার্কলর এটু স্যার আর পার্থজ্যোতি বরা স্যারে আমাক গোটাইখিনি যোগাযোগ করে বীজ বিলাকও দি আছে। আপনার জালুকর বীজ বিলাক যিমান লাগে তেওঁলোকে দি আছে, তেওঁলোকে যোগান ধরে আছে। সেই মতে মোর খেতি বেতি দেখা পাই ভাল লাগে, তেওঁলোকে যাই থাকে, তাৰমানে মাহত যাই যাই পরামর্শ বিলাক দি থাকে, এনেকে করা এনেকে করিলে এইটু ভাল হব। হেনেকে এতিয়া মোর কাজিদিন নেবু ডাঙার বাগান বিলাক দেখিছে, দেখি ফেলে কইছে যে ধুনিয়া করেছো তুমি, এনেকে তামোলর তলত তুমি হেৰি লগাইছ, নেমু টেঙা লগাইছ, এনেকুৱা এই তাৰমানে বুদ্ধিয়াক মানুহৰ কাম কব লাগে। তাৰমানে এজাগাতে তাৰমানে তোমাৰ তামোল খেতিও হৈছে, নাৰিকলো হৈছে, নেমুও হৈছে, এটা ঠাইতে তেনেকুৱাকে মই কৰিছো আৰু। তাৰমানে ৰাইজক মই দেখুৱাই দিয়ে আছো এইবিলাক।
1: হয় হয়, এইখিনি মানে আপোনাৰ মাটিও আপোনাৰ উপযুক্ত
0: ব্যৱহাৰ
1: কম মাটিটো
0: কম মাটিত তাৰমানে খেতি উৎপাদন তাৰমানে বাঢ়ি গ'ল, বাঢ়ি গ'ল,
1: ইটো সিটো সহায় হোৱা হিচাপে খেতিৰ প্ৰত্যেকটো খেতিৰে প্ৰডাকশ্যনটো
0: বাঢ়ি যায় আছে, কমা নাই, তাৰমানে একমান হৈ আছে প্ৰডাকশ্যনটো, একমান হৈ আছে।
1: আপুনি জৈৱিক সাৰ উৎপাদনত
0: হয়
1: গৰুৰ গোবৰ ব্যৱহাৰৰ কথা ক'লে,
0: হয় হয় গৰু গোবৰ ব্যৱহাৰ কৰোঁ মই।
1: এতিয়া আপুনি গৰু পোহে নেকি?
0: গৰু মোৰ আছে তাৰমানে চাৰিজনী আছে বৰ্তমান, তাৰমানে চাৰিজনী মানে কেনেকুৱাকৈ মোৰ এজন আছিল আগে লোকেল গৰু, তাৰপিছত মই তাৰমানে ডক্টৰক হয়তো ক্ৰছ কৰিলোঁ, ক্ৰছ কৰিলোঁ, ক্ৰছ কৰাৰ পিছত মোৰ তাৰমানে এই জাৰ্চি গাই উৎপাদন হ'ল, উৎপাদন হৈ পেলাই এতিয়া মোৰ চাৰিজনী হ'ল। এতিয়া বৰ্তমান চাৰিজনীৰ যিবিলাক গোবৰ সেই গোবৰবিলাক মই তাৰমানে পইচা ইফালে তাৰমানে সাৰ ব্যৱহাৰ কৰোঁ, সেইটো খেতিত ব্যৱহাৰ হয়। তাৰপিছত যিটো আমাৰ গৰু গৰুৰ গাখীৰ, গৰুৰ গাখীৰটো মোৰ উৎপাদন হয়। এতিয়া বৰ্তমান মই দুজনী খীৰাই আছোঁ,
1: দুজনী জাৰ্চি গাই নে?
0: অঁ দুজনী জাৰ্চি গাই মোৰ তাৰমানে ক্ৰছ, তাৰমানে এইটো মই লোকলৈ পৰাই ক্ৰছ কৰিছোঁ তাৰমানে।
1: এইখিনি সুবিধা ক'ত পালে আপুনি?
0: এইটো তাৰমানে সুবিধা মানে আমাৰ ওচৰৰে তাৰমানে ডক্টৰ আছে, ডক্টৰে তাৰমানে দিয়া পৰামৰ্শখিনি মোক দিলে যি এনে তেনে তুমি এই গাইটোকে তুমি বেজী দিয়া, তুমি কৈছে কৈছে তুমি বেজী দিয়া, তোমাৰ উন্নত মানৰ পোৱালি জন্ম হ'ব, হ'লে তাৰমানে তেওঁৰ পৰা তাৰপৰা তুমি যদি এইটো 3 লিটাৰ গাখীৰ পাইছা সেইটো 10 লিটাৰ পাবা তুমি। এজনী এইবাৰ আকৌ ঘূৰি মোৰ অষ্ট্ৰেলিয়ান চানা হৈছে এটা,
1: সেইটো কেনেকৈ হ'ল?
0: সেইটো তাৰমানে সেই তাৰমানে আমাৰ ভেকচিন দিয়া ডক্টৰে কৈ দিয়ে বোলে এইটো তোমাৰ অষ্ট্ৰেলিয়ান হ'ব, এইটো তাৰমানে তোমাৰ ক্ৰছ হেৰি হ'ব, জাৰ্চি হ'ব।
1: হয়, গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী উৎপাদন কৰিবৰ কাৰণে আপোনাৰ ভৱিষ্যত কিবা কাৰ্যপন্থা আছে নেকি?
0: কাৰ্যপন্থা মানে মই ভাবি থৈ দিছোঁ আৰু, তাৰমানে মই তেনেকুৱাকৈ গাখীৰৰে তাৰমানে যিটো এতিয়া তেওঁলোকে বেপাৰী কৰি আছে মই নিজে কৰাৰ কাৰণে মই এটা মোৰ এটা পন্থা এটা আছে মোৰ নিজৰ মনতে, এক্সট্ৰাকৈ মই তাৰমানে সেনেকৈ মিচিং চিচিং আনি পেলাই এতিয়া মই দেখিছোঁ বৰ্তমান তেওঁলোকৰ তাতে দেখি পেলাই তেওঁলোকে যেনেকৈ তাৰমানে ক্ৰীম উলিয়াইছে ময়ো তেনেকুৱাকৈ কৰাৰ মোৰ এটা পন্থা আছে আৰু তাৰমানে।
1: আৰু যিহেতু আপুনি ইমান ভিন্ন ধৰণৰ জাত ৰাখিছে
0: আৰু
1: উৎপাদন ইমান প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে, গতিকে তাৰ পৰা আৰু এটা ব্যৱসায় বাঢ়িলে
0: বাঢ়িলে মই আৰু আকৌ বাঢ়ি যাব,
1: আৰু বাঢ়িব,
0: হয়
1: আকৌ গৰু বৃদ্ধি পাব,
0: পাব আকৌ ঘূৰি মই তাৰমানে তেওঁলোকৰ কাৰণে ঘূৰি এক্সট্ৰাকে তাৰমানে আজিকালি ঘাঁহৰ কাৰণে গুটি কিনিব পায় বীজ পায়,
1: হয়
0: তেওঁলোকৰ কাৰণে এক্সট্ৰাকে মই ঘাঁহ বনাই থওঁ, ঘাঁহ বনাই থওঁ কাটি আনি পেলাই তেওঁলোকক দিওঁ, সেইটো আকৌ গাখীৰৰ উৎপাদনটো বেছি বাঢ়ে,
1: বেছি হয়।
0: কেঁচা ঘাঁহ যেতিয়া খাবলৈ দিয়া হয় তেতিয়াহ'লে আপোনাৰ গাখীৰৰ পৰিমাণটো বাঢ়ি যায়, তেনেকুৱাকে মই তাৰমানে ঘাঁহ কৰি থৈ দিছোঁ আৰু কথা মাতি তেওঁলোকক কাটি দিওঁ, এবাৰ কৰিলে তাৰমানে 3 বা 4 বাৰ কাটিব পাৰি ঘাঁহটো, 4 বাৰক গ'লে কাটিব পাৰি ঘাঁহটো।
1: এতিয়া সেইখিনি ঘাঁহ মানে স্থানীয় নহয়,
0: ঘাঁহটো তাৰমানে মই বীজটো কিনি আনিব লাগে, কিনিব পায় আজিকালি আমাৰ লোকেল ঘাঁহতকৈ আজিকালি উন্নত মানত মানে বিজ্ঞান পদ্ধতিৰে বস্তুবিলাক কৰিব লাগে তাৰমানে।
1: এতিয়া আমি সকলোখিনি গম পালো, ধান, পাচলি,
0: পাচলি,
1: ফুল,
0: ফুল,
1: তারপর গরুলৈকে গম পালো,
0: এটা তারে যেটা আরো আকো এটা আছে হেৰি আছে
1: হয়
0: আপনার এই

0: মই নিজেই তাৰমানে কৰি আছোঁ বৰ্তমান। দুই
1: হয়
0: বিঘা মাটি তাৰমানে দকৈ খান্দিছোঁ।
1: হয়
0: দুই বিঘা মাটি মই দ কৰি তাৰমানে অলপ চাৰো চাইড পাৰ বনাই লৈছোঁ। পাৰ বনাই লৈ পেলাই মই আকৌ ঘূৰি তাতে তাৰমানে ধান খেতি কৰিছোঁ। ধান খেতি কৰি পেলাই তাতে এতিয়া পানীটোতো ধোৱা হৈ গৈছে, তাতে আকৌ ঘূৰি মাছ পোৱালি দিছোঁ মই তাৰমানে। এতিয়া তাতে ডাবল ইনকাম হ'ব মোৰ, মাছতো পালোঁ ধানতো পালোঁ।
1: হয়
0: আৰু
1: হয়
0: ধানৰ যিবিলাক পোক পোক লাগিব সেই
1: হয়
0: পোকবিলাক সেই তাৰমানে সেই মাছেই তাৰমানে ভক্ষণ কৰিব আহাৰ হিচাপে।
1: খুব
0: সেই
1: ভাল লগা কথা।
0: অঁ সেই সেই তেনেকুৱাকৈ তাৰমানে আজিকালি মানুহবিলাক উন্নত হ'বলৈ যাই আছে,
1: হয় হয়
0: তেনেকুৱা বুদ্ধিতে কৰিব লাগে
1: আৰু
0: তাৰমানে।
1: ধানৰ সমান্তৰালভাৱে যিখিনি মাছ কৰিছে
0: মাছ কৰিছোঁ
1: সেইবোৰ কেনেকুৱা কি
0: আকৌ
1: জাতৰ মাছ?
0: আপোনাৰ হেৰি আছে, ৰৌ মাছ আছে, গ্লাছ কাট আছে। তেওঁলোকে গ্লাছ গ্লাছ যিটো গ্লাছ কাট বুলি মই কৈছোঁ,
1: হয়
0: তেওঁলোকে তাৰমানে যিবিলাক মৰা পাত আছে
1: হয়
0: ধানৰ যিটো পাত মৰি যায় মৰহি
1: হয়
0: যায় সেই পাতবিলাক তেওঁলোকে খায়,
1: হয়
0: সেইবিলাক আধা ৰয় তাৰমানে।
1: হয় হয়
0: আৰু ৰৌ মাছ মিৰিকা মাছ,
1: হয়
0: এতিয়া মিৰিকা মাছ ৰৌ মাছেও তেওঁলোকেতো এই চেলানিবিলাক কৰে নহয়,
1: কৰে
0: সেই চেলানিবিলাক খায়। আৰু সেইটো মাছ খাইলে সোৱাদটো বেছি,
1: সোৱাদ বেছি
0: তাৰ কোনো তাৰমানে কেমিকেল নাই একো নাই,
1: নাই।
0: তেনেকুৱাকৈ মই বৰ্তমান মই কৰি আছোঁ আৰু তাৰমানে।
1: এতিয়া ধান খেতিৰ লগত যিখিনি পানী থাকে,
0: হয়
1: যিখিনি তাতে যিহেতু মাছ কৰে আপুনি,
0: মাছ কৰোঁ,
1: পানীৰ সমস্যা একো নহয় নেকি?
0: পানী সমস্যা নহয় মোৰ, পানী মই চৰকাৰৰ পৰা চ'লাৰ পাইছোঁ,
1: হয়
0: চ'লাৰৰ পৰা মোৰ পাইপ আছে, সেই পাইপে তাতে আকৌ মই যেতিয়া পানী লাগে তেতিয়া মই পানীটো দিওঁ, সেই সুবিধা অনুযায়ী পানীটো মই দিওঁ। পানীৰো অভাৱ নাই তাতে, পানীৰো খৰচ নাই মোৰ। মই ৰ'দৰ সূৰ্যৰ তাপত ৰশ্মিত যিটো তাপত মই মিচিং চলাওঁ তাতে মোৰ এটা কোনো খৰচ নাই। হয়তো কেতিয়াবা মই মিচিং বিজুতি হ'লে মই নিজৰ হেৰি দি মই নিজে ভাল কৰি লওঁ, সেইটো তাতে কোনো বেলেগ খৰচ নাইয়ে আৰু তাৰমানে, লাইনৰ খৰচ কোনো একোৱেই নাই। সেনেকুৱা তাৰমানে চৰকাৰে সুবিধা দিছে আৰু তাৰমানে ৰাইজক, খালি আগবাঢ়ি আহিব লাগে,
1: সেইটোৱে প্ৰধান কথা।
0: অঁ সেইটোৱে প্ৰধান কথা, তাৰমানে আগবাঢ়ি আহিব লাগে। তাৰমানে চৰকাৰে বহুত সুবিধা দিছে আৰু ৰাইজক, মই বিচাৰিছোঁ মোক চ'লাৰ দিছে দুখন, বীজ লাগে বীজ দিছে, আদেশ পৰামৰ্শ লাগে মোক শিকাই দিছে, সেইমতে তাৰমানে খেতি কৰি গৈছোঁ, সেইমতে মই ছয় সাতটা পৰিয়াল মোৰ লগত তাৰমানে লাগি পেলাই তেওঁলোকেও আগবাঢ়ি যাই আছে।
1: হয় হয় বহুখিনি কথাই আপোনাৰ পৰা জানিব পাৰিছোঁ।
0: হয়
1: আপোনাৰ অভিজ্ঞতাৰে সমন্বিত কৃষি ব্যৱস্থা সম্পৰ্কে আমাক অলপ কথা কওকচোন।
0: হয় হয় সমন্বিত খেতিয়ক কৃষিৰ বিষয়ে মই অলপমান কৈছোঁ। যি এটা মাটিত তাৰমানে লাভ লাভ বেছি পাবৰ লগে লগে তাৰমানে তোমাৰ তাৰমানে তাতে তিনি চাৰিটা খেতি কৰিব পাৰিব লাগিব। যি এডৰা মাটিত এবিঘা মাটিত মই কৰিছোঁ তাৰমানে তামোল গছ পুতিছোঁ, তাৰপিছত আকৌ নেমু টেঙা পুতিছোঁ, তাৰপিছত আকৌ ঘূৰি সেই তামোল লগত মই পাণ লগাই দিছোঁ, নাৰিকল এডাল আছে নাৰিকলৰ লগত পাণ লগাই দিছোঁ। মোৰ তাতে তাৰমানে এবিঘা মাটিত তাৰমানে যিটো মই তাৰমানে এজেগাত পাব লাগিছিল 10,000, মই তাতে 30,000 পাম, তিনিটা খেতি হৈ লাগি গ'ল। কম মাটিতে তাৰমানে মই উৎপাদনটো বেছি পালোঁ। তেনেকুৱাকৈ সকলো ৰাইজেই যাতে উৎপাদনবিলাক তেনেকুৱাকৈ কৰে তাৰমানে, এটা মাটিত তাৰমানে তিনি চাৰিটা খেতি যাতে কৰিব পাৰে। মই আকৌ কৰি কৰিছোঁ তাৰমানে আপোনাৰ যিখান তাৰমানে মোৰ বাগান আছে বুলি ক'লো তাৰমানে, চেগুনো আৰু গামাৰি তিতাচপৰ বাগান আছে, তাতে আকৌ মই ঘূৰি হেৰি লগাইছোঁ, জালুকৰ খেতি লগাই দিছোঁ। জালুকৰ খেতিত কাষে কাষে ঘূৰি গছৰ মাজে মাজে ঘূৰি আকৌ ঘূৰি মই হেৰি লগাই দিছোঁ, কল কলগছ লগাই দিছোঁ। আজিকালি উন্নতমানৰ কলগছ ওলাইছে, দিগজাই কল বুলি কয়, চৰকাৰীভাৱে এইটো বিধান আহিছে তাৰমানে, সেইটো কলটো খাই এতিয়া বৰ্তমান গুৱাহাটীৰ যিবিলাক মাৰ্কেট আছে আজিকালি সেই যিগিলা লম্বা লম্বা কল সেইবিলাক চব দিগজাই কল, মালভোগ কল নহয়, সেইটো দিগজাই কল তাৰমানে। সেইবিলাক কিমান ধুনীয়া চাহিদা, সেই কল মই বৰ্তমান মোৰ সেই চেকুনুৰ বাগানৰ তলত লগাইছোঁ। এতিয়া মোৰতো গাছৰ উৎপাদনটো হ'বই, তাতে আকৌ জালুকটো উৎপাদন হ'ব, হ'লে আকৌ আপোনাৰ কলটো উৎপাদন হ'ল, এটা খেতি তিনিটা তিনিটা খেতি মোৰ তাৰমানে হৈ যায় আছে, একে সময়তে হৈ যায় আছে। সেইকাৰণে তাৰমানে মই পাব লাগিছিল 10,000, তাতে এতিয়া 30,000 পাম, তেনেকুৱা হয়তো মোৰ খৰচ আছে, তাতে মানুহ এংগেজমেণ্ট কৰিব লাগিব, মইতো অকলে কৰিব নোৱাৰো, তাতে আৰু কত পৰিয়াল সেনেকে এংগেজমেণ্ট হৈ আছে।
1: খুব লাভজনক আপুনি,
0: লাভজনক লাভজনক
1: কৰি আছে,
0: হয় লাভজনক।
1: সময়ো
0: একে সময়তে হয়,
1: সময়খিনিও অপচয় নহয়,
0: অপচয় নহয়, অপচয় নহয়, মাটিও নহয়। আৰু তাৰমানে কেনেকুৱা এইটো যিটো মই ক'লো তাৰমানে, তেতিয়াহ'লে তাৰমানে সেই ল'ৰাটোৰ তাৰমানে কোনো তাৰমানে চাকৰিৰ বুজি তাৰমানে ধাউতি নাযায়, যিটো খেতিৰ পইচা পায় সেইটো নিজৰ মনটোৱে ভাল লাগি থাকে। হয়তো খৰচ হয় কিন্তু পইচাটো যেতিয়া পাই থাকিম তেতিয়া নিজৰ মনটো ভাল লাগি থাকে। আমাৰ এইটো ছাৰ তেখেতে মোক এইবিলাক হেৰি কৰি পেলাই মোক আকৌ ঘূৰি এই ফুলৰ হাউচ এটা দিছে দেখি পেলাই। মই বোলো তেওঁলোকৰ মতে মই এতিয়া বৰ্তমান বাচা কাটিছোঁ তাৰমানে কম খৰচত, তাৰমানে বাচা কাটি পেলাই এতিয়া মই তাৰমানে হেৰিটো ফুল হাউচটো তাৰমানে মই আৰম্ভ কৰিছোঁ।
1: আচলতে খেতিখিনি আপুনি কৰিছে, সমান্তৰালকৈ আপুনি কিন্তু সেই

0: প্ৰত্যেকবিধ খেতি সম্পৰ্কে জ্ঞানটো অৰ্জন কৰি লৈছে,
1: হয় হয় জ্ঞানটো আছে, হয়
0: সেইটো
1: মই
0: এটা।
1: মই নিজেই আপোনাক যে মই ক'লোঁ এই নেমু টেঙা,
0: হয়
1: নেমু টেঙাৰ গুটি মই নিজেই তৈয়াৰ কৰোঁ, নিজেই তৈয়াৰ কৰি মই আকৌ ঘূৰি মই বজাৰত বিকিও থাকোঁ মাজে মাজে।
0: হয়
1: মই এই যিটো তাত ক'লোঁ যে কাহিকুচিত মই প্ৰশিক্ষণ লৈ আহিছিলোঁ,
0: হয় হয়
1: এই নেমু টেঙা উদি কেনেকৈ তৈয়াৰ কৰিব লাগে, তাৰমানে ছয় আঙুল কৰি কাটিব লাগিব ঠেনাটো, তলতো কাটিব লাগিব, ওপৰতো কাটিব লাগিব, এটা ঠেনাৰে চাৰিটা পাঁচটা তাৰমানে উদি হ'ব, পুলি হ'ব,
0: পুলি হ'ব,
1: পুলি হ'ব, তাতে তাৰমানে আপোনাৰ যিটো ঠেনা মই যাম তাৰমানে সেই ঠেনাটো তাৰমানে তাতে হৰমন দিব লাগিব, হৰমন বুলি এটা ঔষধ আছে, ঔষধটো দিলে তাৰমানে সোলো কণ আহি তাৰমানে শিপিয়াটো আহে, শিপিয়াটো অহাৰ পাছত তাৰমানে এই যিগিলাখান পাতবিলাকৰ কাঁইটবিলাক আছিল
0: আছে,
1: সেইবিলাকেদি পোখা আহে, যিটো টেঙা তাৰমানে এবছৰত লাগিব লাগে, তাৰমানে যিটো টেঙা তাৰমানে ঠেনাৰ এইবছৰ মই উঠিটো বনালোঁ, অহা বছৰ আপোনাৰ সেইটো লাগি যাব, পুতিলে ফুটাৰ পাছত উদি হোৱাৰ পাছত উদিত তাৰমানে সোনকালতে লাগে বস্তুটো,
0: লাগে,
1: হয় সেইকাৰণে
0: উৎপাদন যথেষ্ট পৰিমাণে বাঢ়ে,
1: বাঢ়ে উৎপাদনটো বাঢ়ি যায়, সেইকাৰণে মই নিজেই কিছুমান উদি তাৰমানে মই বিকি থাকোঁ বনাই পেলাই ঘৰতে।
0: গতিকে মই এটা কথাই বুজি পালোঁ যে প্ৰশিক্ষণ লোৱাটো খুব দৰকাৰী কথা,
1: দৰকাৰ, খুব দৰকাৰ, বিজ্ঞানসন্মতভাৱে আজি আজি যুগত,
0: হয় আজিৰ যুগত,
1: আজিৰ যুগত তাৰমানে যদি প্ৰশিক্ষণ তেওঁলোকে নলয় তেনেকুৱাকৈ চাহিদা নাপায়,
0: নাপাব,
1: বিজ্ঞানসন্মতভাৱে আপোনাৰ প্ৰশিক্ষণ ল'ব লাগিব, প্ৰশিক্ষণ কেন্দ্ৰ আছে আজিকালি,
0: হয়
1: যোগাযোগ কৰিলে তাৰমানে তেওঁলোকে দি দি যায়,
0: দি যায়,
1: দি যায়, আজিকালি এন জি অ' ওলাইছে এইবিলাক প্ৰশিক্ষণ দিয়া আৰু,
0: হয়
1: এন জি অ'বিলাকো আহি থাকে মোৰ তাতে,
0: হয় আপুনি আচলতে সুবিধাখিনি যেনেকৈ গ্ৰহণ কৰিছে
1: হয়
0: সেইধৰণে গ্ৰহণ কৰিবলৈ সকলো ওলাই আহিলে,
1: ওলাই আহিলে তাৰমানে
0: ভুল
1: আজি অসম এনেকুৱা হৈ নাথাকে, তাৰমানে
0: নাথাকে,
1: একদম অসম উন্নত হৈ যাব,
0: হয় হয়
1: অসমখন তাৰমানে উন্নত হৈ যাব,
0: হয় আৰু আমাৰ চাহিদা অনুযায়ী যোগানটো বৃদ্ধি পাব,
1: যোগানটো বৃদ্ধি পাব,
0: সেইকাৰণে আপোনালোকৰ দৰে কৃষকসকলক মাতি আনি আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা সেইটোৱে আমাৰ উদ্দেশ্য বাৰু।
1: হয় হয়
0: বৰ ভাল লাগিলে আপোনালোকৰ কথা পাতি, বহু কথা জানিব পাৰিলোঁ, বিশেষ সমন্বিত কৃষি ব্যৱস্থা সম্পৰ্কে আমি যথেষ্ট কথা জানিব পাৰিলোঁ। আপোনাৰ ভৱিষ্যত কাৰ্যপন্থালৈ আমাৰ অশেষ শুভেচ্ছা থাকিল, পাৰিলোঁ আগুৱাই যাওক, বহুত বহুত ধন্যবাদ।
2: শ্ৰোতাসকলে, কৃষিক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত আজি আদৰ্শ কৃষক প্ৰতাপ কলিতাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে শিখামণি দত্তই।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: एटिया आगबढ़ाइछो विभिन्न जिलार कृषकसकलर बाबे जुगुटुआ बतरर बतरा आरु कृषि परामर्शावली। গোয়ালপাড়া, ধুবুরী, কোকরাঝাড়, বঙ্গাইগাঁও, বরপেটা, নলবাড়ী, কামরূপ, কামরূপ মেট্রো, বাক্সা, চিরাং আর দক্ষিণ শালমারা, মানকাছাৰ জেলার কৃষকসকলৰ বাবে যুগুতোৱা পরামর্শ হৈছে। বর্তমান বতৰ অনুকূল বাবে শালি খেতিত হুৰপোক নামৰ লেটাজাতীয় পোকৰ আক্রমণ দেখিবলৈ পোৱা যাব পাৰে। আক্রমণ দেখা দিয়াৰ লগে লগে প্ৰথম অৱস্থাত পলুবোৰ হাতেৰে সংগ্ৰহ কৰি কেৰাচিন মিহলি পানীত ডুবাই মাৰি পেলাব পাৰে। অহা সপ্তাহৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে মাটিমাহৰ বীজ সিঁচাৰ কাৰ্য সাময়িকভাৱে স্থগিত ৰাখক। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে কাৰণ অহা 5 দিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মাটিমাহ আৰু মগুমাহ 30 ছেপ্টেম্বৰৰ ভিতৰত সিঁচিব লাগে। সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰৰ মাজভাগলৈ। কৃষকসকলে আদা আৰু হালধি খেতিডৰাত হাতেৰে এবাৰ বনবাট নিৰোৱাৰ কাম কৰিব। কৃষকসকলে এতিয়া মূলাৰ বীজ সিঁচিব পাৰে। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে তিলৰ বীজ মূল পথাৰত সিঁচিব পাৰে। মগুমাহ আৰু মাটিমাহৰ বীজ মূল পথাৰত সিঁচিব পাৰে। বৰলীয়া পোকৰ দ্বাৰা আক্ৰান্ত লাওজাতীয় শস্যৰ ফলবোৰ ছিঙি আনি পুতি পেলাব। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে অহা কেইদিনত বৰষুণৰ সম্ভাৱনা থকাৰ বাবে বৰষুণৰ সময়ত অপতৃণনাশক, কীটনাশক বা ভেঁকুৰনাশক প্ৰয়োগ নকৰিব। ইতিমধ্যে পুৰঠ হোৱা মৰাপাত মাজে মাজে বৰষুণ

0: इधर क्या कर रहा है? इधर इधर इधर हम बोल रहे हैं तेरे बीजू का।
1: पुतला बोल रहे?
0: पक्षियों से तो हम खेत को बचा लेते हैं, पर इन घातक रसायनों से कैसे बचाएं?
1: मतलब?
0: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी, माटी भी तंदुरुस्त और लोग भी। पहली वाली बात कहाँ,
1: पर हम तो सब यही डाले हैं।
0: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
1: सच है?
0: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
1: ठीक है भाई, मैं भी आज तो जैविक खेती शुरू करूँगा।
2: माटी से प्रेम की परंपरा है परंपरागत खेती।
3: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 2,500 টকাৰ পৰা 3,500 টকা, তিয়ঁহ 2,500 টকাৰ পৰা 3,000 টকা, বিলাহী 3,000 টকাৰ পৰা 4,500 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 7,000 টকাৰ পৰা 8,000 টকা, জলকীয়া 6,000 টকাৰ পৰা 8,000 টকা, কোমোৰা 1,300 টকাৰ পৰা 2,500 টকা, ভোল 1,800 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 6,000 টকা, পটলৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকা, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকা, কচু 3,200 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, কাজিনেমুৰ প্ৰতি পোনৰ দৰ 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, ভাতকেৰেলা 3,700 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকাৰ ভিতৰত, গোমধান 3,500 টকাৰ পৰা 3,600 টকা, গোটামগু 10,200 টকাৰ পৰা 11,800 টকা, মচুৰৰ দৰ প্ৰতি কুইণ্টলত 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ দৰ 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকাৰ ভিতৰত, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7,500 টকাৰ পৰা 8,400 টকাৰ ভিতৰত, আলু 1,600 টকাৰ পৰা 2,500 টকা, পিঁয়াজ 4,800 টকাৰ পৰা 5,500 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকাৰ ভিতৰত, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 11,000 টকাৰ পৰা 14,000 টকা, শুকান জলকীয়া 20,000 টকাৰ পৰা 20,500 টকা, গুড়ৰ প্ৰতি কুইণ্টলৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 4,700 টকাৰ পৰা 5,400 টকা, তামোল প্ৰতি পোনৰ দৰ 350 টকাৰ পৰা 450 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰিৰ দৰ 160 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2,150 টকাৰ পৰা 2,550 টকাৰ ভিতৰত, আৰু বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,230 টকাৰ পৰা 2,250 টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
4: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: अब श्रोताओं, प्रस्तुत है गज़लों का कार्यक्रम। आज के कलाकार हैं ताहिरा सैद।